0: खुलुम्बाइखा ताबुक चेंगजागो भारत सरकारनि मिनिस्ट्री अफ साइन्स एन्ड टेक्नोलोजीनि विज्ञान प्रसार मथाबाय त्रिपुरा स्टेट काउन्सिल फर साइन्स एन्ड टेक्नोलोजीनि कोथालाय संसाजाक पान्दा सय सिमाक तिनी पान्दा बलं हामके तखरु हामु चिरायरंग चिनी थी बरंग चिनी विभाग चिरायरंग अंखा चीन बमनी बेगने बरंग हाकतर हाय फानग्रा अबनो बेलाके कुबिको चाय हानानि बागै बुमा बेगने काम तो ना नांगो बुमा अंगनाय सिनाय नुनाय ते छाकंग रक हाम हंगेनो खरक चाय काम आसाय मानो अबनि बागै छाक दै अंगा लोगि लोगि जोरै बिसिं ते डाक्टर फुनु गै नायै काफे तो नाय नांगो अब दे सा आसाय तखन आशा रक्तम बाय बरंग आम जाय नि छाक दै रिया बनो नायकिनि खाइ तो ते जोरा ते ना गेनि हस्पिटल लगो ब तलांग दंलाय आम जाय नि छाक लंग बुइ दंना अंगनवाडी सेंटर नि चामुं का हाबो चाय उइतंगो अबनो कारिबो कामि आम जाय नि छाक दै रिया बुइ रंनि बागै तैबो गबां म शेप तंगो अबरो अंखा जैसा शाक देरी भरी रोग न वाई बुरी जराते मागना डॉक्टर तलांग नाइन निशेप दंगो थी रोग आम जुगे नाई जागो बम ती रोग न कारी बुरी रोग शाक गैंगना नियागुलो मागना हुई बिथी बेरे रोग दी जागो हॉस्पिटल है के बा डॉक्टर रोगो थांगले जुखाई ना निशेप बोरी जागो ते आलाई दर रंग रोग बोरी जागे दंगो खरक्षा चले का हम आजने थांग थनी नुखुने बेबाग बरोग रोग निम शाक थार मत दंगना ही नागो शाक देरी अंकाई तम तम खाई ताई उलाई नंगा नाइकने हॉस्पिटल बुम दिशाना नांगना वाई निजराते टिटैनस इंजेक्शन मारी थाके लायो डॉक्टर नी रिजाग नती बिथी रोग चाइना नी नांगना চাম কাহা পাই না নাই চাম রঙে বিশৃঙ্গ ডাল সাপড়া তু বাদাম ডাল আ মহিহান তক্তই তে বোথায় আকলক চোরাতে জানাই নাই ঘুমাব হরকে দাম চার তে শালকে দাম নই থুনানি নাং নাই থুপুরু ইয়াক শিবখাগন খাতি উই ঠুকে যাও সামুক রাখতা তাং দি হিলিক মানের তাঁতি সাদি চেরায় আসাই মানে লগি লগি ন আবুক্তি কর্ম চারি নানি তাপুক দি তার দক জরাতে বুমানি আবুক্তি ন চাইনা নাঙ্গো বুমানি আবুক্তি চেরাইনি বাকে বেলা কেন কাহাম চেরাই নজরাতে হসপিটালত লাংনা তা কর দে এবার তা ভক্তি বুমা এবার বুসহানি মুংসাশক ছাক চায়ের অংখাই লগে লগিন ডক্টর ফুনুং না তা ভক্তি বেমানি ইয়াকাগৈ এবার কাতি উই টংনা নিহিংকে চেরাইতে বুমান সাফ সুতরা টংনাই নাংনাই তাবুক জোরা তিনি কামি আমজাই রোগ শাক কপলং বৈরং হসপিটালত লাংগে শাক নিনানি লয়করি অবনি বাগৈন গবাং বৈর গেরাগ কলে টংনাই নুকজাগো বুমিরং কাতিনা নাংনাই জেসা কাইফান শাক দেরিয়া বৈরং হসপিটাল নত লাংগে শাক কেংরিনানি নাংনাই অব চিনি ব্যাপাক নিঃসময় কতর উংথুন
1: বিথে জানা নি রাইদন ডক্টর তামু সেহনে সাই রহ খামু
2: ই ক অ বরিন খাই কসা কা ছাল আই থাম মাইসা নি উল অবন কা ফুঙ্গ কলসা তাই হর কলসা মাইসা মানে সিকাং দো তাই কো ফাইল ন খাই বা চামুস কা নি খাই দি পর মাইসা মানে উল ওয়াইসা তাই হর মাইসা মানে উল ওয়াইসা তা দো বুঝি খানা বলে
1: বুঝি খ আংখাই বিথে রং নজানা মুসং আগে নগ টংফুরো গুলম কসার ফানো যেমনতে বিথে রক জাতে আনো সারি মানে বকরে আংকি সাথে বরকছে
2: নাবু নি আগে নি নগ লাসা আনি নগ সফাই খিয়া নাবু আনি কক মা টংসি নাই তা সিনি নব আহাই নুলম কসার অংয়া নাম তাবো কাহামনি হামিয়া অং মাসে লাসা বিখাদা
1: বুঝিখা তামনি বুঝি আং নাসা তাবো সে অমা হাই রক ওখাইন ডক্টর রগ থাঙ্গে নাইজাক লাইও বিথি জালাইও আগে আমার তাই চুই সঙ্গে জরা রগবা বরং ডক্টর বরং বিথি বুড়াই রক্ত বুক কুতামুং গজাবলা কাহাম কিন তরই লগৈ বাসা বাইবলা কুবু আংন থালি কিসা চানো মুসুঙ্গ হিনে সামানি তোরা তুবুখা
2: তামো তুবুই আউনা সা